कैसा है चिनाब का, इस गजोंगे दोर किशोर कुमार। En uit de film Chalti Karam Gadi komt gezongen door Kishore Kumar weer. Ik lerki bhigi bhagi si.